0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ। অসমীয়া ভাষাৰ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ আজি সামৰণি। 2309টা বুথত অন্তিম দিনা বিজেপিৰ পদযাত্ৰা। জনসভা সমদলেৰে কংগ্ৰেছ AIUDFৰ ভোটাৰৰ মন জয়ৰ প্ৰয়াস। সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু অনুষ্ঠিত ৰূপসহ মুঠ 85টা পদকেৰে ভাৰতৰ চতুৰ্থ স্থান দখল। নমস্কাৰ, বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত হৈছে। অসম বিধানসভাত যোৱা 27 মে'ত গৃহীত এই বিধেয়কখনৰ জৰিয়তে ৰাজ্যত বহু বিবাহ নিষিদ্ধ, বিবাহ বিচ্ছেদ, লিভ ইন সম্পৰ্ক আৰু কন্যা সন্তানক সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ দৰে বিষয়ত উমৈহতীয়া কাঠামো প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে। আইনখন বলবৎ হলে বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে। একেদৰে বিধেয়কখনত বহু বিবাহৰ ক্ষেত্ৰত সৰ্বাধিক 7 বছৰৰ কাৰাদণ্ডৰ প্ৰস্তাৱ দিয়া হৈছে। অৱশ্যে ৰাজ্যৰ অনুসূচিত জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধি পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছে। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰা মতে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষা অধ্যয়নৰ বাবে এই কেন্দ্ৰকেইটা স্থাপন কৰা হ'ব। এই উদ্যমে উন্নত শৈক্ষিক গৱেষণা, ভাষিক তথা সাহিত্যিক ঐতিহ্যৰ সংৰক্ষণ তথা ডিজিটেল ৰূপ প্ৰদান আৰু এই ধ্ৰুপদী ভাষাসমূহৰ জ্ঞানৰ প্ৰসাৰৰ বাবে সুকীয়া প্ৰতিষ্ঠানগত সহায় আগবঢ়াব বুলি আশা কৰা হৈছে। অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, পুনেৰ ডেক্কান স্নাতকোত্তৰ মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ওড়িশাৰ ওড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু গুজৰাটৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এই উৎকৰ্ষ কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে দেশৰ ধ্ৰুপদী ভাষাসমূহৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণত সহায় কৰিব। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী অসমীয়া ভাষাৰ উৎকৰ্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰাৰ বাবে অনুমোদন জনোৱাৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে। এই কেন্দ্ৰসমূহে ভাষা আৰু সাহিত্যৰ ঐতিহ্যক কেন্দ্ৰ কৰি গৱেষণা, ডিজিটেল সংৰক্ষণ, নথি পত্ৰ সংৰক্ষণ আৰু জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত কয় যে অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছৰে পৰা ৰাজ্য চৰকাৰে ভাষাটো সমৃদ্ধ ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিশেষ কেন্দ্ৰ এটা স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আহিছিল। এই কেন্দ্ৰটো স্থাপনৰ ফলত অসমীয়া ভাষাক লৈ বিস্তৃত গৱেষণাৰ নতুন সুযোগ সৃষ্টি হ'ব আৰু পাণ্ডুলিপি তথা অন্যান্য সাহিত্যিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ কাম সহজ হ'ব। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে।
1: ইণ্ডিয়াত কোনো এটা লেংগুৱেজ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পায়, সেই লেংগুৱেজটোৰ ওপৰত গৱেষণা কৰাৰ কাৰণে একোটা চেণ্টাৰ অফ এক্সেলেঞ্চ নিৰ্মাণ ভাৰত চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ, য'ত ভাষাটোৰ ৰিচাৰ্চ হ'ব, গৱেষণা হ'ব, ভাষাটোক বহু যুগলৈ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা হ'ব, এই গোটেই দায়িত্বটোৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় এটা চেণ্টাৰ অফ এক্সেলেঞ্চ নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ধন্যবাদ।
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ

0: সামৰণি পৰিব। শাসকীয় বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰচাৰৰ সামৰণি দিনটোত শাসক বিৰোধীয়ে ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ ৰূপহীঘাট বিধানসভা সমষ্টিৰ জুৰীয়া কদমনিত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পৰহিলৈ হ'বলগীয়া নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে 15খন সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো নেতাই এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনত সাংসদ ৰকিবুল হুছেইনে নগাঁৱৰ কৰৈগুৰিত প্ৰচাৰ চলায়। প্ৰচাৰ অভিযানৰ অন্তিম পৰ্যায়ত প্ৰাৰ্থীগৰাকীয়ে মৰিগাঁও, ৰূপহী, নগাঁও বটদ্ৰৱা সমষ্টিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মৰিগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই এটা সমদলতো অংশগ্ৰহণ কৰে। AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ সামৰণি দিনটোত আজি বিজেপিয়ে 2309 বুথত পদযাত্ৰা কৰিব। আনহাতে 10,000 চোতালত বৈঠক কৰি বিজেপিয়ে অন্তিম দিনাৰ প্ৰচাৰ চলাব বুলি এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াই এইদৰে কয়।
1: নগাঁও লোকসভা সমষ্টিৰ অহা 6 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগৰ কঠোৰ বিধি ব্যৱস্থাৰ মাজত নগাঁও জিলা প্ৰশাসনে সংসদীয় সমষ্টিটোত নিকা, স্বচ্ছ আৰু শৃংখলাবদ্ধভাৱে ভোটগ্ৰহণৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ সমান্তৰালকৈ আৰক্ষী প্ৰশাসনেও কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। উল্লেখযোগ্য যে বিগত প্ৰায় 3 সপ্তাহ ধৰি নগাঁৱৰ সংসদীয় সমষ্টিটোত ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজৰ নিজৰ প্ৰচাৰ অভিযান চলোৱাৰ অন্তত আজি অন্তিম দিনটোত বিজেপি দলে পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কংগ্ৰেছ দলেও সমষ্টিটোত প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
0: ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ইতিমধ্যে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লৈছে। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাড টীমে অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে নিৰ্বাচনত ধনৰ লেনদেন ৰোধ কৰাৰ বাবে গঠন কৰা 45টা নিৰীক্ষণকাৰী দল আৰু 45টা স্থায়ী নিৰীক্ষণ দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে। শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। ভোটদানৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি কালি 77.22% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে 42টা ৱাৰ্ডৰ ভিতৰত 2টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে 40টা ৱাৰ্ডৰ 303টা ভোটকেন্দ্ৰত কালি ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয়। আটাইকেইটা ৱাৰ্ডৰ ভিতৰত 1 নম্বৰ ৱাৰ্ডত সৰ্বাধিক 82.67% ভোটদান হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত ভোটদাতাসকলে 131গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। পৰহিলৈ শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। সেৱা সেতু অভিযানৰ অংশ হিচাপে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ 5টা উন্নয়ন খণ্ডত বিশেষ সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা 10 বজাৰ পৰা আমগুৰি উন্নয়ন খণ্ডৰ PM শ্ৰী আমগুৰি হালুৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ অনুষ্ঠিত হ'ব। শিবিৰত বিভিন্ন চৰকাৰী সেৱা, জনকল্যাণমূলক আঁচনিৰ সুবিধা, আবেদন পঞ্জীয়ন আৰু নথি পৰীক্ষণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে। সেৱা সেতু অভিযানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলিয়াজান বিধানসভা সমষ্টিৰ ভাদৈ মণ্ডলত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত অঞ্চলটোৰ লোকসকলো বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধৰ যোগান ধৰা হৈছে। একেদৰে ধেমাজি জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত যোৱা সেৱা সেতু অভিযানৰ অধীনত অহা 6, 8 আৰু 9 অক্টোবৰত সেৱা শিবিৰ অনুষ্ঠিত কৰা হ'ব। এই শিবিৰসমূহ পৰিচালনাৰ বাবে খণ্ড উন্নয়ন বিষয়া, দণ্ডাধীশ আৰু নডেল বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। দক্ষিণ শালমাৰাৰ মানকাছৰতো 6 আৰু 8 অক্টোবৰত সেৱা সেতু অভিযানৰ অধীনত নাগৰিক সেৱা শিবিৰ অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই শিবিৰসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তই সংবাদমেলযোগে বিতং তথ্য প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে আৰু দেশত ক্ৰমাৎ হিংসামুক্ত পৰিৱেশ গঢ় লৈ উঠিছে।
2: দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদৰ্শী নেতৃত্বত সবকা সাথ সবকা বিকাশ,

0: সবকা বিশ্বাস আৰু সবকা প্ৰয়াস আদৰ্শৰে বিগত 12 বছৰত ৰূপান্তৰকাৰী পৰিৱৰ্তনৰ সূচনা কৰা হৈছে। এই সময়ছোৱাত মোদী চৰকাৰে দুখীয়া, কৃষক, মহিলা আৰু যুৱ প্ৰজন্মৰ কল্যাণ আৰু সবলীকৰণৰ বাবে ভালেমান ধ্বজাবাহী উদ্যম গ্ৰহণ কৰিছে। চৰকাৰে নক্সালবাদক উৎখাত কৰাৰ লগতে প্ৰভাৱিত অঞ্চলসমূহৰ অভূতপূৰ্ব উন্নয়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মোদী চৰকাৰৰ সুৰক্ষা অভিযান, নক্সালবাদলৈ পুঁজি যোগান বন্ধ কৰা আৰু নক্সালবাদ প্ৰভাৱিত অঞ্চলসমূহত দ্ৰুত উন্নয়নৰ সমন্বিত বহুমুখী কৌশলৰ বাবে দেশ নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসৰ পৰা মুক্ত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিপূৰ্বে চলিত বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰাৰ কথা ঘোষণা কৰিছিল আৰু এই সংকল্প ইতিমধ্যে পূৰণ হৈছে। 2022 চনত ঝাৰখণ্ডত ৰূপায়ণ কৰা অপাৰেচন অক্টোপাছ আৰু সেই বছৰৰে ফেব্ৰুৱাৰীত চলোৱা অপাৰেচন ডাবল বুলৰ লেখীয়া অভিযানসমূহে মাওবাদী নেটৱৰ্ক উৎখাত কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰিছে। 2022 চনত খুন্তি অভিযানৰ জৰিয়তে এই এলেকাসমূহৰ পৰা ২০২৪ চনত 217 জন মাওবাদী আৰু 2025 চনত 256 জন মাওবাদী নিহত হয়। 2026 চনত বৰ্তমানলৈ 26 জনৰো অধিক নক্সালবাদী নিহত কৰা হৈছে। নক্সালবাদ মুক্ত ভাৰতৰ এই গাথা দশক দশকজোৰা হিংসাৰ বিৰুদ্ধে গণতন্ত্ৰ, উন্নয়ন আৰু সংবিধানৰ জয়ৰ প্ৰতীক ৰূপে পৰিগণিত হৈছে।
1: জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। নাগয়া চহৰৰ মিজোহু পাৰ্ক এথলেটিক ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰুধান্দা ভাৰতৰ মহিলা ধ্বজা বহনকাৰী হ'ব। খেলুৱৈসকলৰ কুচকাৱাজ আৰু খেলৰ আনুষ্ঠানিক সামৰণিসহ ভালেমান পৰম্পৰাগত কাৰ্যক্ৰমেৰে সামৰণি অনুষ্ঠান সজাই তোলা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলৱতৰ পথ প্ৰশস্ত কৰি উমৈহতীয়া দেৱানী বিধি অসম 2026ত ৰাষ্ট্ৰপতিৰ অনুমোদন, 2026-27 পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি, 17 অক্টোবৰত দুৰ্গা পূজাৰ অতিৰিক্ত বন্ধৰ ঘোষণা আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা দখল কৰিছে। ম্যানমাৰৰ লাংখগাঁৱত নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন NSCNKYAৰ এটা শিবিৰক লক্ষ্য কৰি ড্ৰোন আক্ৰমণ সংঘটিত হোৱাৰ বাতৰি দৈনিক অসম কাকতে ম্যানমাৰত ড্ৰোন আক্ৰমণত তছনছ NSCNKৰ শিবিৰ নিহত 3 শিৰোনামেৰে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ যুদ্ধ আৰু ৰুছ ইউক্ৰেইন যুদ্ধৰ ভয়াৱহ পৰিণতি হিচাপে বিশ্বত খাদ্য সংকটৰ কলা ডাৱৰে গ্ৰাস কৰাৰ সময়তে ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰৰ জমা উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ এটা বাতৰি হোৰাহৰে কমিছে দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে অসমত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত কৰি এই বিষয়ক এখন বিধেয়কত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বাতৰিটো আমাৰ অসম দ্য চেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাৰ স্থান দিছে। NRCৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা ৰাজ্যৰ প্ৰায় 19 লাখ লোকৰ ৰিজেকশ্যন শ্লিপক লৈ এতিয়াও অচলাৱস্থা অব্যাহত আছে। দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত এই কথা স্পষ্ট হৈ পৰিছে। আমাৰ অসম কাকতে এই বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2026-27 বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে কালি উদ্বোধন কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে গভৰ্ণমেণ্ট নড টু চেণ্টাৰ অৱ এক্সিলেঞ্চ অন ক্লাছিকেল এছামিজ এট তেজপুৰ ভাৰ্চিটি শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক পৰৱৰ্তী বাতৰিৰ বাবে সঞ্জীৱনী পাঠকৰ ওচৰলৈ উভতি যাওঁ।
1: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ

ৰাজ্যত ইউ চি চি ৰূপায়ণৰ পথ প্ৰশস্ত কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন। তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষাৰ অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ আজি সামৰণি। সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি। এই পৰ্যন্ত 21টা সোণ 27টা ৰূপসহ মুঠ 85টা পদকেৰে ভাৰতৰ চতুৰ্থ স্থান দখল। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনাৰ 11 বজাত শুনিবলৈ পাব।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।

0: Barpi barso kachipki adim ahem jong si dolo liputangte kemesen alia bangke lahelo. A Francia bangke lang pen ke long asonson ake sodo an penta nang litum jokpo. Adon tua bangke ki tu kamen ui lapen ang nim ang hong ta ing nim jok plotpo. Adon tu ke so ta long le detpo aposi se kachilang an nam ta nang litum pedam jok plotpo. Lapen barpi barso ke do ahut nang litum terak jok plotpo. Lapen ke arta ke ongdum sarpi sarbura atum lapen osomar atum anta barpi barso ke dam joy kepo lapen ning theklong po munit atum barpi barso ke dam adim athik abik kave lapen barpi barso ke do tap abe kaching hoy det pena joksi pokso pokang akesota kelong lo lapen pok ahilong ta dokok titilo lasi nangli tum kaddo kaveta hemarlo lapen hemkom hemre kapang thirjir thekji aphan abangke kemesen lapen
1: নমস্কাৰ আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই ডলি দেৱী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যৰ কেইবাখনো জিলাত আজি সেৱা সেতু অভিযানৰ অংশ হিচাপে ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিকশিত ভাৰতৰ যাত্ৰা ভাৰতীয় প্ৰতিষ্ঠান ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্টআপৰ শক্তিৰে নিৰ্মাণ কৰা হ'ব বুলি প্ৰকাশ কৰে। দৰং জিলাৰ দলগাঁওস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প পৰ্যটকৰ বাবে আজি মুকলি কৰি দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। উন্নত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে দক্ষতা আৰু নিয়োগৰ যোগ্যতা পৰিৱৰ্তনৰ উদ্দেশ্যে ৰূপায়ণ কৰা পি এম সেতু আঁচনিয়ে আজি এবছৰ সম্পূৰ্ণ কৰিলে। সৌৰজগতৰ অন্যতম মহাজাগতিক ঘটনা হিচাপে আজি শনিগ্ৰহই পৃথিৱীৰ নিকটতম স্থানত অৱস্থান কৰিব। আজি এই সময়ছোৱাত শনিগ্ৰহ সন্ধিয়াৰ পূব আকাশত খালি চকুৰে উজ্জ্বল ৰূপত দেখা পোৱা যাব। এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় বক্সিং দলটো আজি নতুন দিল্লীত উপস্থিত হয়। জন্মদিনটোতে সোণৰ পদক লাভ কৰাৰ ফলত এই সাফল্য বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে বুলি অসম কন্যা লাভলীনা বৰগোহাঁয়ে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। আৰু দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰে। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত 21টা সোণ 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। এতিয়া বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
2: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰলি আনন্থু কেচাৰিয়া বাং আনিংকেহাং আলুন আংডেং দাম ইগলনাং পিনিবাং সংডেং লং আফ্রাংসি জিতেন ত্রাং পেনকে লুনা লুনার জিগলংপ আলুনা লাম থেকে সিন্তু আমানি মাসন আরজিক সেনা

0: ইমান ৰাতি এছএমএছ কেওয়াইসি আপডেট কৰক নহলে ব্লক কৰি দিয়া হ'ব লিংকত ক্লিক কৰো ব্লক নহয় যেন ৰব চেক কৰিলে লিংক সিকিউৰ নে সেন্ডাৰ আপোনাৰ বেংকে হয়নে কেওয়াইসি আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল কেওয়াইসি আপডেট লিংকৰ পৰা হাত সাৰি থাকিব আৰবিআইয়ে কয়
1: জানি লওক সতৰ্ক হৈ ৰওক
0: প্ৰতিটো বেংকৰ বাবে বেলেগ বেলেগ কেওয়াইসি পেপাৰ্চ যদি এটাই চাবি হলহেঁতেন
1: আছে নহয় দেউতা চিকেওয়াইসি আইডি
0: চিকেওয়াইসি মানে
1: বেংকে আপোনাৰ কেওয়াইসি বিৱৰণ চিকেওয়াইসি ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পায় ইউনিক 14 ডিজিটৰ চিকেওয়াইসি আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে এঠাইত কেওয়াইসি আপডেটৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে
0: বাহ আৰবিআইয়ে কয়
1: কেওয়াইসি সুৰক্ষিত বেংকিংৰ দিশলৈ প্ৰথম পদক্ষেপ
2: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो बोनस भी अच्छा मिले और भरोसे वाला भी हो
3: टीएलआई है ना
4: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं पीएलआई पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर
5: আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি ৰাজ্যিক মন্ত্ৰীসভাত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত বিহাৰৰ এজন যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ আৰু দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি

0: নমস্কাৰ, বাতৰিৰ সৈতে মই ডলী দেৱী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি আজি অন্তিম দিনা প্ৰচাৰ অভিযান চলায়। মন্ত্ৰী পীযুষ হাজৰিকাই আজি লাহৰিঘাট বিধানসভা সমষ্টিৰ ভুৰাগাঁও মণ্ডলৰ উদ্যোগত আয়োজিত এখন নিৰ্বাচনী সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে। সামৰণি দিনটোত আজি বিজেপিয়ে 2309টা বুথত পদযাত্ৰা কৰাৰ লক্ষ্য লয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰহাত নিৰ্বাচনী পদযাত্ৰাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনত লাহৰিঘাটত প্ৰচাৰ অভিযান চলায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণকাৰী বিষয়াৰ দলসমূহ কাইলৈ নগাঁও আৰু মৰিগাঁও চহৰৰ পৰা নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব। ভোটগ্ৰহণৰ বাবে 11535গৰাকী বিষয়া কৰ্মচাৰী আৰু 2307জন নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। লোকসভা সমষ্টিটোৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ 2307টা কেন্দ্ৰত অনুষ্ঠিত হ'ব। প্ৰশাসনে ইয়াৰ 624টা কেন্দ্ৰ ভিন ভিন দৃষ্টিকোণৰ পৰা স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে। এই স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰহিলৈ 54জন মাইক্ৰ অবজাৰভাৰে কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে নগাঁও জিলা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া তথা নগাঁও জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়াই এখন অধিসূচনাযোগে এই নিষেধাজ্ঞা জাৰি কৰে। এই অনুসৰি যিকোনো ৰাজনৈতিক সভা সমিতি, সমদল, সমাৱেশ, প্ৰচাৰ কাৰ্য আদি নিষিদ্ধ ঘোষণা কৰা হৈছে। ৰাজনৈতিক উদ্দেশ্যৰে 5জনতকৈ অধিক লোকৰ সমাগমত বাধা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ 8টা বিধানসভা সমষ্টিৰ 19,2009জন ভোটদাতা আছে। ইয়াৰে 9,58,595জন পুৰুষ, 9,43,384গৰাকী মহিলা আৰু 50গৰাকী তৃতীয় লিংগৰ ভোটদাতা। কাৰ্বি আংলং জিলা প্ৰশাসনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি 5 বজাৰ পৰা হাওৰাঘাট আবকাৰী সীমামূৰীয়া এলেকাত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত কাৰ্বি আংলং আৰু নগাঁও জিলা সীমান্তৱৰ্তী এলেকাসমূহত সুৰাৰ বেচা কিনা নিষিদ্ধ কৰা হৈছে। তাৰোপৰি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হলে অথবা 9 অক্টোবৰত ভোটগণনাৰ সময়তো এই নিৰ্দেশ বাহাল থাকিব। ৰাজ্যিক মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয় যে পূৰ্বে লোকনিৰ্মাণ বিভাগত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভৱন বিভাগক পৃথক কৰি ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ কাম চোৱা চিতাৰ বাবে অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে। জলজীৱন মিছনৰ আঁচনিসমূহৰ ৰূপায়ণৰ বাবে মন্ত্ৰীসভাই আজি BTC, কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সৈতে বুজাবুজি চুক্তিৰ 3খন খচৰা প্ৰস্তুত কৰে। ৰাজ্যিক মন্ত্ৰীসভাই মধুপুৰ সত্ৰলৈ মাহিলী 1,00,000 টকাকৈ প্ৰদান আৰু আছাম ৰেজিমেণ্টৰ আন্তঃগাঁথনিৰ বাবে 10 কোটি টকা প্ৰদানত অনুমোদন জনায়। তদুপৰি মন্ত্ৰীসভাৰ বৈঠকত আজি পুৰণি বাহন ক্ৰয় বিক্ৰয়ত অনুমোদন জনোৱা হয়। এই অনুসৰি 3 বছৰ পুৰণি বাহনত গ্ৰীণ চেজ দিব লাগিব। ইয়াৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক আৰু CNG বাহনত গ্ৰীণ চেজ দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ পৰিৱেশ পৰ্যটনৰ অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ পবিতৰা অভয়াৰণ্য চলিত মাহৰ 13 তাৰিখে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। এটা খৰ্গযুক্ত গড়ৰ আটাইতকৈ বেছি ঘন বসতিপূৰ্ণ অভয়াৰণ্যখন 100তকৈ অধিক এটা খৰ্গযুক্ত গড়, প্ৰায় 1,500 বনৰীয়া মহ আৰু বহুতো পৰিভ্ৰমী চৰাইৰ অভিকেন্দ্ৰ। উল্লেখযোগ্য যে বিগত বৰ্ষত অভয়াৰণ্যখনত 35,265গৰাকী পৰ্যটকৰ আগমন ঘটিছিল। ইয়াৰে 676গৰাকী বিদেশী পৰ্যটক আছিল। বিগত বৰ্ষত অভয়াৰণ্যখনে 81,58,250 টকাৰ ৰাজহ সংগ্ৰহ কৰে। অভয়াৰণ্য কৰ্তৃপক্ষই এইবাৰ অধিক পৰ্যটকৰ আগমনৰ আশা প্ৰকাশ কৰিছে। দৰং জিলাৰ দলগাঁওস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। এই উপলক্ষে আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ শিলবৰীৰ মুখ্য প্ৰৱেশদ্বাৰত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাক্তন বনকৰ্মী ভৱেন বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰা এই কাৰ্যসূচীত ভালেসংখ্যক বনকৰ্মী, প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটক উপস্থিত থাকে। উদ্যান কৰ্তৃপক্ষই মঙলবাৰৰ বাদে সপ্তাহৰ আনকেইটা দিনত পুৱা 7 বজাৰ পৰা 12 বজালৈ আৰু বিয়লি 1 বজাৰ পৰা 3 বজালৈ জীপ ছাফাৰী মুকলি থাকিব বুলি জনাইছে। তদুপৰি পুৱা 6 বজাৰ পৰা 8 বজালৈ পৰ্যটকসকলে হাতী ছাফাৰী কৰিব পাৰিব। উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
1: দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বৰপেটা জিলাৰ 9টা শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনৰ 2,195টা অংগনৱাড়ী কেন্দ্ৰত

0: আজি অংগন মিলন সেৱা অনুষ্ঠিত হয়। শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃসকলৰ পুষ্টি, স্বাস্থ্য, যতন আৰু সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি তথা তেওঁলোকক উৎসাহ যোগোৱাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে জিলাখনৰ 2,145 গৰাকী অংগনৱাড়ী কৰ্মী আৰু 1,979 গৰাকী সহায়িকাক 1,000 টকাৰ চেক আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত বৰপেটা জিলা আয়ুক্ত, বিধায়ক, পঞ্চায়তৰ সভাপতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰী, মানকাছৰ আৰু দক্ষিণ শালমাৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ 549টা অংগনৱাড়ী কেন্দ্ৰত অংগন মিলন সেৱা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে পুষ্টিকৰ খাদ্য প্ৰদৰ্শন, ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। ইপিনে নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি আয়োজন কৰা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। শ্ৰী সোণোৱালে কয় যে শিশুৰ সুস্বাস্থ্য, মাতৃৰ পুষ্টি আৰু শিশুৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাটো সকলোৰে সামূহিক দায়িত্ব। অংগনৱাড়ী কেন্দ্ৰসমূহে এই ক্ষেত্ৰত পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰি তেওঁ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিষ্ঠা আৰু সেৱাৰ মনোভাৱৰ শলাগ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অংগনৱাড়ী কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। শ্ৰী সোণোৱালে সুস্বাস্থ্যৰ গুৰুত্বত আলোকপাত কৰি এই ক্ষেত্ৰত পোষণ মাহৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।
1: আৰু শক্তিশালী স্বাস্থ্যৰ মাজতে এটা শক্তিশালী মনোবল থাকিব। আজি শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ৰাষ্ট্ৰীয় পোষণ সপ্তাহ নৱমবাৰৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে সকলো দিয়াৰ বাবে আমাৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী, ANM সকলোকে লগত লৈ প্ৰতিটো পৰিয়ালক আৰু প্ৰতিটো পৰিয়ালৰ ভৱিষ্যত বংশধৰ হিচাপে উঠি অহা প্ৰজন্ম, সেইবাবে গৰ্ভত থকা অৱস্থাৰ পৰাই মাতৃ আৰু শিশু দুয়োটাৰে স্বাস্থ্য যাতে যত্ন লোৱা হয় আৰু সেই সময়ৰ পৰাই যাতে পুষ্টিকৰ খাদ্য লাভ কৰিবলৈ পাৰে আৰু পুষ্টিকৰ খাদ্যৰ যোগেদি শৰীৰৰ প্ৰতিটো ইন্দ্ৰিয়, চকু, নাক, কাণ, তাৰ চৰ্মৰ পৰা আৰম্ভ কৰি ভিতৰৰ পাকস্থলী সকলো ইন্দ্ৰিয় যাতে সুস্থ সবল হৈ থাকে তাৰ বাবে এনেধৰণৰ বিজ্ঞানসন্মতভাৱে পদক্ষেপ লোৱা হৈছে।
0: উল্লেখযোগ্য যে 3টা পৰ্যায়ত অনুষ্ঠিত অংগন মিলন সেৱা কাৰ্যসূচীৰ অধীনত শিশু পুষ্টিকৰ আহাৰ পৰিৱেশন, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি তথা শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত কামৰূপ মহানগৰ, নলবাৰী, দৰং, গোৱালপাৰা, তামোলপুৰ আৰু হোজাইত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। অহা 11 অক্টোবৰত তৃতীয় পৰ্যায় অনুষ্ঠিত হ'ব। অসম আৰক্ষীৰ গতিশীলতা আৰু আইন শৃংখলা ৰক্ষাৰ ক্ষমতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখাক আজি 50খন নতুন মটৰচাইকেল প্ৰদান কৰা হয়। লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই মটৰচাইকেলসমূহ প্ৰদান কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু গুৱাহাটী আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত অনুষ্ঠানত উপস্থিত থাকে। এই নতুন পদক্ষেপে জনসাধাৰণৰ বাবে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অসম আৰক্ষীক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰ আয়োজন কৰা হৈছে। দৰং জিলাৰ চিপাচাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত চিপাচাৰ উন্নয়ন খণ্ডৰ তৃতীয়টো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত 8টা বিভাগৰ বিশেষজ্ঞ চিকিৎসকে শিবিৰত চিকিৎসা সেৱা আগবঢ়ায়। তদুপৰি স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি আৰু স্বাস্থ্য সজাগতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বৰচলাৰ বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত সেৱা সেতু শিবিৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰায় 24খন জনকল্যাণমূলক আঁচনিৰ সেৱা আগবঢ়োৱা হয়। শিবিৰত বৰচলাৰ বিধায়ক ঋতুবৰণ শৰ্মা উপস্থিত থাকে। যোৰহাট জিলা প্ৰশাসন, টিয়ক জিলা প্ৰশাসন আৰু টিয়ক উন্নয়ন খণ্ডৰ যৌথ উদ্যোগত কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সেৱা সেতু অভিযানৰ বিশেষ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত সেৱা সেতু পৰ্টেলৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকলক চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধা প্ৰদান, আবেদন গ্ৰহণ আৰু প্ৰশাসনিক সমস্যাসমূহৰ তাৎক্ষণিক সমাধানৰ ব্যৱস্থা কৰা হয়। কাৰ্যসূচীত টিয়কৰ বিধায়ক বিকাশ শইকীয়া, যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী আৰু টিয়ক সমজিলা আয়ুক্ত মগেন নৰহ উপস্থিত থাকে। সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰৰ বডফা সাংস্কৃতিক প্ৰেক্ষাগৃহত আজি ঋণ মেলা অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ বিদেশী মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয় যে এই ঋণ মেলাই কোকৰাঝাৰবাসীক উপকৃত কৰিব।
2: কোকৰাঝাৰ জিলাৰ তুলন মেলা আমাৰ ডেপুটি কমিশনাৰ চক্ৰৱৰ্তী ডাঙৰীয়াৰ ইনিচিয়েটিভত যিটো বিভিন্ন বেংকৰ লগত টাই আপ কৰি পেলাই যিটো লোন মেলা কৰিছে, এইটো

0: খুব ডাঙর এসেপমেন্ট কলকাতার বাকি রাইজর কারণে। ইয়াত মানে এগ্রিকালচার ইন্ডাস্ট্রি যে কোনো সাইডর সেলফ হেল্প গ্রুপ মুঠতে প্রত্যেকটা ডিপার্টমেন্টে ইয়াত ইনভলভ আছে, যখন বেনিফিসারে নিশ্চয় ভাল একটা লাভালাভ হব মই কামনা করছো। আর এনেকা লোন মেলাটো আর চিরাং বাক্সা কামলপুর আর ওদালগুড়িতে আমি করব লাগবে। মুঠতে রাইজর যে ব্যাঙ্কর যে লেনদেন সে খুব রাস্তাটো কেনেকে আমি লোন লই পেলে কাম করব লাগে এইবিলাক গোটেই লিঙ্কটো রাইজর লগত যেটু থাকিব লাগে সেটু এই মেলা যোগেদি নিশ্চয় আমি সাকসেসফুল হব বলে মই কামনা করি।
1: এতিয়া পরবর্তী বাতৰি শুনক ডলি দেবীৰ পৰা।
2: পাকিস্তানৰ চোৰাংচ সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীৰ এটা দলে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পমখেদি বিশেষ কাৰ্যবাহিনীয়ে দেশ বিৰোধী কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ পূব চম্পাৰণৰ অভিষেক কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। সেনাবাহিনীৰ তেজপুৰস্থিত গজৰাজ কৰ্পছৰ চোৰাংচোৱাৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সহযোগত বিশেষ কাৰ্যবাহিনীয়ে চলোৱা অনুসন্ধানত অভিযুক্ত লোকজন দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ তথ্য পোহৰলৈ আহে। এই তথ্যৰ আধাৰত কালি নিশা গুৱাহাটী মহানগৰৰ সাতগাঁও থানাৰ অন্তৰ্গত গান্ধীনগৰত অভিযান চলাই অভিযুক্ত সিঙক এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ সময়ত অভিযুক্ত লোকজনৰ পৰা আৰক্ষীয়ে মোবাইল চিম কাৰ্ডসহ বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে। বিশেষ কাৰ্যবাহিনীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি অভিযুক্ত সিঙে সুৰক্ষা বাহিনী সম্পৰ্কীয় গোপন তথ্য পাকিস্তানৰ চোৰাংচোৱাক যোগান ধৰি আহিছে। ঘটনা সন্দৰ্ভত বিশেষ কাৰ্যবাহিনীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰীৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কথকতা শীৰ্ষক গ্ৰন্থখন আজি কাৰ্বি আংলঙৰ ডিফুৰ ৰাংচিনা ভৱনত উন্মোচন কৰা হয়। লেখক সাংবাদিক সঞ্জু বৰাই আধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডঃ ভূপেন হাজৰিকাৰ জীৱন আৰু গীতৰ বিশ্লেষণাত্মক প্ৰবন্ধ সংকলনখন বিশিষ্ট লোকশিল্পী তথা প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত তেৰাঙে উন্মোচন কৰে। অনুষ্ঠানত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা গীতা হানচেপিয়ে নিৰ্দিষ্ট বক্তা হিচাপে অসমীয়া জনজীৱনলৈ ডঃ হাজৰিকাৰ সীমাহীন অৱদান সন্দৰ্ভত সাৰুৱা ভাষণ দিয়ে। অসম সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বাৰিম ইংটি, কাৰ্বি সাহিত্য সভাৰ উপসভাপতি খগেন ইংটি, ডিমাচা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নজেন্দ্ৰ নুনিচা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰে। নাগয়া চহৰৰ পালুমা মিজুহু ষ্টেডিয়ামত অনুষ্ঠিত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰু ধান্দাই ভাৰতীয় দলৰ ধ্বজা বহন কৰে। 2030 চনত হ'বলগীয়া দোহা এছিয়ান গেমছৰ আয়োজক সমিতিক শিখা আৰু পতাকা হস্তান্তৰ কৰি পৰম্পৰাগত প্ৰক্ৰিয়াৰে সামৰণি আনুষ্ঠানিকতা সম্পন্ন হয়। বজালী জিলাৰ নিতানন্দ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত উপেন্দ্ৰনাথ দত্ত আৰু পদ্মৰাম দাস সোঁৱৰণী আমন্ত্ৰিত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। বামুণতাৰী আজাদ ক্লাব আৰু হাউলীৰ হোলী ছেভেন ষ্টাৰ ক্লাবৰ মাজত অনুষ্ঠিত খেলখনত বামুণতাৰী আজাদ ক্লাবে হোলী ছেভেন ষ্টাৰ ক্লাবক 2-0 গ'লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি। ৰাজ্যিক মন্ত্ৰীসভাত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী। পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত বিহাৰৰ এজন যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ। আৰু দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।